0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰী বাছনি, শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ প্ৰকাশ, আধাৰৰ অধীনত OVSC হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি, নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশলৈ চৰম বিপদ মাতি আনিব পাৰে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মন্তব্য, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰীক 2 লাখ টকাৰ বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত 74,350 গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু 344 গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ 75,000 টকা জমা দিয়া হৈছে আৰু বাকী 25,000 টকা মুকলি কৰি দিয়াৰ পূৰ্বে হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিৰ 3-দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁত শিল্প, হিচাপ নিকাচকে ধৰি বিভিন্ন আত্মসংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্ৰশিক্ষণসমূহ 31 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আগষ্টৰ প্ৰথম সপ্তাহতে বাকী ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ স্বনিয়োজন আৰু স্বাৱলম্বনৰ নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হলে কেৱল চৰকাৰী অনুদানেই নহয় বৰং যুৱ প্ৰজন্মৰ সমান দায়িত্বশীলতাৰ প্ৰয়োজন। তেওঁ কয় যে প্ৰথম পৰ্যায়ত সাহায্য লাভ কৰা মুঠ 25,277 গৰাকী যুৱক যুৱতীৰ ভিতৰত 12,976 গৰাকী হিতাধিকাৰীকহে দ্বিতীয় কিস্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ চলোৱা ক্ষেত্ৰভিত্তিক পৰ্যালোচনাৰ অন্ততে হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ বাবে বাছনি কৰা হৈছে। বাকী 12,313 গৰাকী হিতাধিকাৰীক পৰ্যায়ক্ৰমে পুনৰ মূল্যায়ন কৰা হ'ব আৰু যোগ্য বিবেচিত হলে হিতাধিকাৰীসকলে আঁচনিৰ নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি দ্বিতীয় কিস্তি লাভ কৰিব। প্ৰতিগৰাকী হিতাধিকাৰী সঠিকভাৱে কাম কৰিবলৈ মন্ত্ৰী বৰাই আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে 2023 চনত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল।
1: আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে জানিব বিচাৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উক্ত মুহূৰ্ততে যিখিনি তেখেতৰ মনত পৰিলে সেইখিনি কথা অৱগত কৰিলে আৰু পৰৱৰ্তী সময়ত এই গোটেই আঁচনিখন যিহেতু অসম চৰকাৰৰ উদ্যোগ বিভাগৰ জৰিয়তে পৰিচালিত হয় আৰু সেয়ে উক্ত লাইভতে মন্ত্ৰী হিচাপে আমাৰ কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন 2023 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল আমাৰ অসমৰ উদ্যমী যুৱক যুৱতীসকলক আৰ্থিকভাৱে সঁহাৰি প্ৰদান জৰিয়তে তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলা আৰু তাৰ ফলত আত্মনিয়োজনৰ লগতে আত্মনিৰ্ভৰশীলতাৰ এটা বাট যাতে প্ৰশস্ত হয় আৰু সমগ্ৰ ৰাজ্যজুৰি এক শক্তিশালী এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ পৰিৱেশ গঢ়ি তোলাটো আছিল এই আঁচনিখনৰ মূল উদ্দেশ্য।
0: ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি হস্ততাঁত বস্ত্ৰ ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে বহিঃৰাজ্যৰ পৰা অহা বস্ত্ৰ পৰিহাৰ কৰি থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে পিছত শুৱালকুছিৰ নৱনিৰ্মিত অত্যাধুনিক ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে।
2: শুৱালকুছি ইনষ্টিটিউট অব ফেশ্বন টেকনলজি কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি কাপোৰটো বিভিন্ন ডিজাইন ড্ৰেছ পাতি কৰাৰ কাৰণে ট্ৰেইনিং দিয়া হয়, এইটো চাবলৈ আহিছো। এটাতো ইয়াত আপোনাৰ ফাৰ্ম আছে, মানে চিল্ক ফাৰ্ম, এইটো ভিজিট কৰিলো। যিসকল তাত এণ্টাৰপ্ৰেনাৰ্ছ আছে কাপোৰ বোৱা উইভিং, সেইটো চালো, মানুহখিনিও লগ পালো। গতিকে চব প্ৰগ্ৰেছটো ভাল। শুৱালকুছিত য়াৰ্ণ বেংক চালো, সূতা যিমান লাগে ইমানখিনি ছাপ্লাই আমাৰ মানে দিব পৰা হোৱা নাই বুলি কৈছে, কাৰণ তাৰ পৰা NSDCৰ পৰা আমি মানে ছাবচিডি ৰেটত যিহেতু লওঁ, গতিকে তেওঁলোকৰ কম দামত পালেতো আৰু চবেই ল'ব, মানে মাজে মাজে তেওঁলোকৰ নাটনি হয়, এইখিনিতো পাইছো। তাৰ বাদেও কিবা অপচন আছে নেকি আমি সূতাটো এভেইলেবল বেলেগৰ পৰা আনিব পাৰো? গতিকে এইখিনি বস্তু আজি যিখিনি দেখিছো এইটো বিভাগীয়ভাৱে আমি ইনিচিয়েটিভ ল'ম যাতে শুৱালকুছিত আমাৰ বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত কোনো ফালৰ পৰা কোনো অসুবিধা নহয়।
0: খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ জৰিয়তে মুনাফা লাভৰ চেষ্টা চলোৱা ব্যৱসায়ীসকলক সকীয়াই দিছে। শিলচৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিখন জিলাত কাৰ্যবাহিনীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব। তেওঁ কয় যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ যিধৰণে চৰ্চা চলিছে বজাৰত তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা সামগ্ৰীৰ মূল্য তালিকা ভিত্তিহীন বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীৰায়ে কয় যে বাৰিষাৰ সময়ছোৱাত কোনো জিলাতে যাতে অবৈধভাৱে ব্যৱসায়ী দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ব্যৱসায়ীসকলক নিয়ম অনুসৰি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিখন জিলাত থকা কাৰ্যনিৰ্বাহক বাহিনীয়ে বজাৰসমূহত ঘূৰি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে নেকি তাৰ পৰীক্ষা কৰিবলৈ আৰু অবৈধভাৱে কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিছে নেকি সেয়া চাবলৈও নিৰ্দেশ দিয়া হৈছে। অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিফিকেশ্যন চেকিং এণ্টিটি OVSE হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰ কাৰ্ড পৰিচয় পত্ৰত থকা কিউ আৰ কোড স্কেন কৰি তৎক্ষণাত প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব পাৰিব। এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাথাকিব। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। আধাৰ কিউ আৰ কোডৰ জাল কৰিব নোৱাৰা ডিজিটেল চিল থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অপৰাধী বা অনুপ্ৰৱেশকাৰীয়ে এতিয়াৰে পৰা ভুৱা বা ফটোকপি কৰা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাটো কঠিন হৈ পৰিব। ইয়াৰ উপৰি ভাৰাতীয়াৰ পৰীক্ষণ, পাছপৰ্ট আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰ পৰীক্ষণকে ধৰি দৈনন্দিন আৰক্ষী সেৱাসমূহ দ্ৰুত আৰু সহজ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড শৰ্মাই কয় যে এই ব্যৱস্থাৰ দ্বাৰা অসম আৰক্ষীয়ে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গ'ল। জনস্বাস্থ্য কাৰিকৰী বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য অঞ্চল বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ আজি শ্ৰীভূমি জিলাত হ'বলগীয়া পৰ্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত ৰখা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি অনিবাৰ্য কাৰণত আজি দুপৰীয়া 12 বজাৰ পৰা জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ'বলগীয়া বৈঠকখন স্থগিত ৰখা হৈছে। পৰ্যালোচনা বৈঠকৰ পৰৱৰ্তী সূচী আনুষ্ঠানিকভাৱে পাছত প্ৰকাশ কৰা হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মাজুলী জিলাৰ নতুন বজাৰ অঞ্চলৰ বৰবিল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ 11 জন লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। গাঁওখনত কালি এঘৰত আয়োজিত এটা অনুষ্ঠানত খাদ্য গ্ৰহণৰ পাছতে লোকসকল অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক সংকটজনক অৱস্থাত মাজুলীৰ গড়মূৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ 5ম সমাৱৰ্তন সমাৰোহৰ আয়োজন কৰা হয়। সমাৱৰ্তনত জাম্বিয়া, কেনিয়া, লাওছ আৰু য়েমেনৰ 5গৰাকী শিক্ষাৰ্থীক অৰ্থনীতি, কম্পিউটাৰ বিজ্ঞান, পেট্ৰলিয়াম প্ৰযুক্তি, অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড জিতেন হাজৰিকা, পঞ্জীয়ক ড পৰমানন্দ সোণোৱাল আৰু পৰীক্ষা নিয়ন্ত্ৰক ড প্ৰশান্ত কুমাৰ কাকতিয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জ্ঞান, সদিচ্ছা আৰু আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক শিক্ষাৰে নিজ নিজ দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্ক ত্বৰান্বিত কৰিবলৈ উৎসাহ যোগায়। লোকপিয়লৰ প্ৰচাৰ আৰু সজাগতা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সভা কালি বিশ্বনাথ জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত হয়। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস, বিশ্বনাথৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া কৰবী শইকীয়া কৰণ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কোঁৱৰ, বিহালী সমজিলা আয়ুক্ত কবিতা কাকতি কোঁৱৰকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এই সভাত বিশ্বনাথ জিলাৰ জনসাধাৰণৰ মাজত লোকপিয়ল সম্পৰ্কীয় প্ৰচাৰ আৰু সজাগতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাটৰ উদ্যোগত আৰু যোৰহাট পৌৰসভাৰ সহযোগত ঐতিহ্যমণ্ডিত ৰজা মৈদাম পুখুৰী পৰিষ্কাৰ তথা পুনৰুদ্ধাৰৰ এক বিশেষ অভিযান চলোৱা হৈছে। এই অভিযানত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ক্ষীপ্ৰ সঁহাৰি বাহিনীয়ে সহযোগিতা আগবঢ়াইছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ কয় যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়। সেয়েহে নিৰ্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্ৰভাৱ পৰাৰ আশংকা থাকে। এইবাৰ দেশত 76% ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ 86% হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শতাধিক সাংবাদিক প্ৰতিনিধি অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ তথ্য প্ৰযুক্তি শাখাৰ সঞ্চালক প্ৰধান ড সীমা খান্নাই ভুৱা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ পৰা ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ নিৰ্বাচন আয়োগে অত্যাধুনিক তথ্য প্ৰযুক্তি সঁজুলি ECI নেট নামৰ মোবাইল এপ্লিকেশ্যনটো প্ৰস্তুত কৰি উলিয়াইছে আৰু 11 কোটিৰো অধিক ভোটাৰে ইয়াৰ ব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানত নির্বাচন আয়োগের মিডিয়া শাখার সঞ্চালক প্রধান আশীষ গোয়েল, ভোটার তালিকা আর ভোট গণনা শাখার সঞ্চালক প্রধান অপূর্ব কুমার সিংও ভাষণ দিয়ে। আকাশবাণী গুৱাহাটী বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435405223 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি আগবঢ়াব জিন্তি ৰাণী ডেকাই। ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 আৰম্ভ হ'ব। বিশ্বকাপত 1934 চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল 1950 চনৰ প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: দেশত প্ৰথমখন হাইড্ৰজেন চালিত ৰেলৰ শুভাৰম্ভ, নীট পৰীক্ষাৰ ফলাফল ঘোষণা, চলম ৱংচুকৰ অনশন, যোৰাবতৰ কৃত্ৰিম বান আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অগ্ৰদূত কাকতে মেকলড ৰাছেল কোম্পানীৰ আৰ্থিক দুৰৱস্থাক গুৰুত্ব দি মেকলড ৰাছেলছৰ বাগিচা বিক্ৰী যোজা শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ৰাজ্যৰ বিত্তীয় অৱস্থাৰ বিষয়ে উল্লেখ কৰি অসমীয়া প্ৰতিদিন কাকতে 21 জুলাইত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব চৰকাৰী শিৰোনামেৰে এটা বাতৰিত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ দ্বিতীয় সংস্কৰণত প্ৰথম কিস্তিৰ বাবে 76,694 গৰাকী আবেদনকাৰী বাচনি উঠা বুলি উদ্যোগ মন্ত্ৰী বিমল বৰাই সংবাদমেলত কৰা ঘোষণাৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বেদেশত উচ্ছেদৰ বাবে 2023 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ প্ৰসংগ উল্লেখ কৰি ট্ৰাইবেল বেল্টৰ 4.18 লাখ বিঘাত বেদেশত শিৰোনামেৰে এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। কাকতখনে 2026-27 শিক্ষাবৰ্ষত ৰাজ্যৰ 15খন চিকিৎসা মহাবিদ্যালয়ৰ 1875খন আসনত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে অনুমতি প্ৰদান কৰাৰ বাতৰিকো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে ৰাজ্যৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে 3 আগষ্টৰ পৰা অৰুণোদয় শিৰোনামেৰে আন এটা বাতৰিও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নীটৰ ফলাফলৰ বিষয়ে দৈনিক জনমভূমি কাকতেও প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হলেই নাগৰিকত্ব নাযায় বুলি উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যৰ বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাণত নতুনকৈ চলোৱা আক্ৰমণৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ ছাৰ গেৰী ছোবাৰ্ছৰ দেহাৱসানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
0: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মেঘালয়, অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

0: এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে 74,694 গৰাকী আবেদনকাৰী বাছনি। শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি দূৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰী প্ৰকাশ। আধাৰৰ অধীনত OBSC হিচাপে পঞ্জীয়ন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি। নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশলৈ চৰম বিপদ মাতি আনিব পাৰে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মন্তব্য। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্ৰান্স ইংলেণ্ডৰ সন্মুখীন। আমাৰ পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সে ৰিলে কিয়ে গয়ে থে পুৱাৰ আঞ্চলিক বাতৰি। ফ্ৰিকুৱেন্সি মডুলেশ্যন 100.2 MHz পৰ ইয়ে আকাশবাণী কা হাফলং কেন্দ্ৰ হে। শ্ৰোতাও চলিয়ে স্থানীয় ভাষাও কে কাৰ্যক্ৰমো কো আৰম্ভ কৰতে হুৱে সবসে পহলে খেলমা কাৰ্যক্ৰম মে হম সুনেংগে ডোনজালাল খেলমা আৰু উনকে সাথিয়ো কি আৱাজো মে কুছ খেলমা লোকগীত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম ওৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠকত অংশগ্ৰহণ 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা যদুমণি দত্তৰ জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আৰু মিয়ামি ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি নিশা ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া এতিয়া শুনক বিতং বাতৰি ভাৰতৰ প্ৰথম ব্যক্তিগতভাৱে বিকশিত ৰকেট বিক্ৰম ওৱানৰ পৰীক্ষা সফলভাৱে সম্পন্ন হৈছে ৰকেটটোৰ চূড়ান্ত দহন সম্পূৰ্ণ হোৱাৰ পাছতে 450 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত ই কঢ়িয়াই নিয়া উপগ্ৰহটো উপনীত হয় মিছন আগমনৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আজি দিনৰ 12:05 ইয়াক উৎক্ষেপণ কৰা হয় এই সাফল্যৰ জৰিয়তে ভাৰত ব্যক্তিগত ৰকেট উৎক্ষেপণৰ যোগ্যতা থকা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যৰ বাবে স্কাইৰুট এৰস্পেচক অভিনন্দন জনাইছে শ্ৰীমোদীয়ে ফোনযোগে স্কাইৰুটৰ দলটোৰ সৈতে কথা পাতে আৰু এই ঐতিহাসিক মহাকাশীয় সাফল্যৰ বাবে অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে লগতে বিক্ৰম ওৱানৰ সৈতে জড়িত দলটোক সাক্ষাতৰ বাবে আমন্ত্ৰণ জনায় কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই সাফল্যৰ প্ৰশংসা কৰিছে এই সন্দৰ্ভত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰাক্তন অধ্যক্ষ জি সতীশ ৰেড্ডীয়ে এই সফলতাক ঐতিহাসিক বুলি মন্তব্য কৰে আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এয়া ভাৰতৰ অন্যতম সাফল্য বুলিও উল্লেখ কৰে
1: It's a great moment. It is a history is made. Privately built rocket has carried satellite and put them into the orbit very successfully. A company called Skyroot by youngsters have done this job. It's a great moment for the nation. In fact, this is what Honorable Prime Minister has been telling that our youngsters have a great capability and demonstrated now. And the launch, when you go through this in the real time, it has been like a textbook launch. Following the expected trajectory all through. It's a great moment. Till now, it has been the government organization which has been doing. Indian Space Research Organization has done great job, no doubts about it. Many successful tests and they have taken our nation to greater heights and we stand tall in the world.
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিক্ৰম ওৱানৰ সফল উৎক্ষেপণে ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনক নতুন গতি দিছে বুলি মন্তব্য কৰে এই সাফল্যই অসমৰো বহু যুৱক যুৱতীক মহাকাশ বিজ্ঞান আৰু মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়ন সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি এখন বৈঠকত মিলিত হয় এই বৈঠকত পৰ্যটন খণ্ডৰ বিকাশৰ বাবে কেইবাটাও বিষয় চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পাছত সাংবাদিকৰ আগত প্ৰকাশ কৰে তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ স্বাৰ্থত সকলো পক্ষই বুজাবুজিৰে কাম কৰিব লাগিব
2: এটা অঞ্চলৰ পৰ্যটনৰ বিকাশ বিচাৰিম তেতিয়া সেই অঞ্চলবিলাকত কিছুমান ন্যূনতম আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু কাজিৰঙাৰ কাৰণে সেই ন্যূনতম আন্তঃগাঁথনিয়ে হ'ল মিনিমাম 2-3খন 5-star হোটেল আৰু সেই 5-star হোটেল হ'ব লাগিলে সৰ্বাত আমি আৰাধনা কৰিব লাগিব আৰু এই ধৰণৰ কথাবিলাকে কেতিয়াবা উন্নয়নৰ বাধা দিয়ে মই আশা ৰাখিম যে আমি সকলোৱে কাজিৰঙাৰ ভৱিষ্যত অসমৰ টুৰিজিমৰ ভৱিষ্যতৰ কথাবিলাক বেছি গুৰুত্বৰে সহকাৰে চাব লাগে
0: যদুমণি দত্ত পৰিচালিত জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছে কাৰ্তিক আৰিয়ান আৰু মামুট্টিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হৈছে আনহাতে য়ামি গৌতমে আৰ্টিকল 370ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত মাজুলী বিধানসভা সমষ্টিত 1 জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে জিলা বাণিজ্য কেন্দ্ৰ আৰু পীতাম্বৰ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ নিৰ্বাচিত 643গৰাকী হিতাধিকাৰীৰ মাজত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মৰ্মে ৰাজ্যৰ যুৱক যুৱতীসকলৰ স্বাৱলম্বিতা অৰ্জনৰ ক্ষেত্ৰত এই অভিযান যুগান্তকাৰী হিচাপে পৰিগণিত হৈছে এই সন্দৰ্ভত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক ৰাজকুমাৰ
3: মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখন এখন অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি এই আঁচনিখনৰ যোগেদি আত্মনিৰ্ভৰশীলতাৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সপোনৰ আঁচনি অসমখনক আমি কেনেকৈ উদ্যোগিকভাৱে আগুৱাই লৈ যাব পাৰি, আৰু লগতে অসমৰ অৰ্থনীতিত আমাৰ হিতাধিকাৰী শিকালে তেখেতসকলৰ আঁচনি বা কৰ্মৰ যোগেদি নিজকে সংস্থাপিত কৰি আৰু লগতে আনকো সংস্থাপন কৰি আমাৰ অসমৰ অৰ্থনৈতিকভাৱে কেনেকৈ আগবঢ়াব পাৰি আমি এই সকলোবোৰ ইয়াতে আমাৰ ইয়াত বিৱৰী কোৱা হৈছে।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।

0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফষ্ট্ৰিক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি শিল্পীগৰাকীৰ প্ৰতিবেশী অমিত বৰুৱা, অপৰাধ অনুসন্ধান বিভাগৰ দুগৰাকী বিষয়া অভিজিৎ হাজৰিকা আৰু ৰজত দে আদালতত সাক্ষ্য দিয়ে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অমিত বৰুৱাক জেৰা কৰে। অৱশ্যে অন্য অভিযুক্তসকলৰ অধিবক্তাই অপৰাধ অনুসন্ধান বিভাগৰ বিষয়া দুগৰাকীক জেৰাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত শিল্পীগৰাকীৰ কাহিলিপাৰা বাসগৃহৰ পৰা কমেও 26 বিধ সামগ্ৰী জব্দ কৰিছিল। তদন্তকাৰী গোটে সামগ্ৰীসমূহ জব্দ কৰাৰ সময়ত প্ৰতিবেশী অমিত বৰুৱা সাক্ষী আছিল। সেই মৰ্মে তেওঁক আজি আদালতলৈ কৃষি আৰু কৃষকৰ সমস্যা সমাধানৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা উদ্ভিদ স্বাস্থ্য ক্লিনিকখন আজি ধেমাজিত প্ৰদৰ্শন কৰি ইয়াৰ সেৱাসমূহৰ বিষয়ে কৃষকক অৱগত কৰোৱা হয়। কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱা, কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ৰ সহযোগী সঞ্চালক ডাঃ মৃণাল শইকীয়া, জোনাইৰ বিধায়ক ভুৱন পেগু, চিচিবিৰ গাঁৱৰ বিধায়ক জীৱন গগৈ প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত বিধায়ক ভুৱন পেগুৱে এইদৰে কয়।
1: আমাৰ মানুহবোৰে এতিয়া খেতি কৰি হতাশ হৈ ইয়াত ইনকম কৰিব পৰা নাযায় বুলি কেৰেলা বেংগালোৰ গুচি গৈছে। যদি মানুহখিনিক যদি ঘূৰাই আনিব লাগে, ইয়াতে যদি ৰাখি থব লাগে, ইয়াতে যদি আপোনাৰ মাহত 15-20 হাজাৰ টকা পাব পৰা ব্যৱস্থা যদি কৰিব লাগে, একমাত্ৰ উপায় হ'ল এগ্ৰ' বেছ ইকনমিটো। সেইকাৰণে এই এগ্ৰ' বেছ ইকনমিটোত অসম চৰকাৰে গুৰুত্ব দিছে। এইবাৰ এজন মন্ত্ৰীকে আপোনাৰ চাবলৈ গলে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন একেলগে দায়িত্ব দিছে, যিটো নেকি এতিয়া ক্ৰপবোৰ কৰিলে ৰাউণ্ড দ্য ইয়াৰ ইৰিগেশ্যনটো লাগিব। আমাৰ যিখিনি ছিজনত যেনেকে বৰষুণৰ ছিজনত 7 মাহ 8 মাহ আমাৰ বৰষুণে কভাৰ কৰিলে, বাকীখিনি 4 মাহ যিটো ইৰিগেশ্যন ফেচিলিটি লাগিব, ড্ৰিপ ইৰিগেশ্যনে হওক, যেনেকে যিটো টেকনলজি প্ৰয়োজন হ'ব, সেইটো অসম চৰকাৰে আমি সহায় কৰিব লাগিব। আৰু গোটেই বিষয়টোত আমাক সহায় কৰাৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, আমাৰ KBK, গোটেই ছাইণ্টিষ্টসকলে আমাক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক টেকনলজি ট্ৰেন্সফাৰ কৰি আমাক সহায় কৰিব লাগিব।
0: কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালিৰে পৰা চাৰিদিনীয়াকৈ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। শ্বিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ সহযোগিতাত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম, কটন বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ে এই আলোচনা সত্ৰৰ আয়োজন কৰিছে। পৰম্পৰাৰ পৰা পৰিৱৰ্তন, আধুনিক শাসন ব্যৱস্থাত ভাৰতীয় ইতিহাস আৰু জ্ঞান পৰম্পৰাৰ সংমিশ্ৰণ শীৰ্ষক এই আলোচনাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী প্ৰেছ সচিব তথা বিধায়ক তৰংগ গগৈ আৰু মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ ৱাল মুকুণ্ড পাণ্ডে কয় যে প্ৰাক ঐতিহাসিক কালৰ পৰাই ভাৰতীয় পৰম্পৰা অতি গভীৰ, উচ্চ মানবিশিষ্ট আৰু মানৱীয় চিন্তা চেতনাৰে সমৃদ্ধ। পৰহিলৈ সামৰণি পৰিবলগীয়া আলোচনা সত্ৰৰ অন্তিম দিনা অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল KT পাৰনায়কৰ লগতে কেইবাখনো ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদসকল উপস্থিত থাকিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু জিলা অভিযান ব্যৱস্থাপনা গোটৰ উদ্যোগত হাইলাকান্দিৰ ৰবীন্দ্ৰ সদনত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় বিকাশ, বিধায়ক ডাঃ মিলন দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত জিলাখনৰ 185টা অনুসূচিত জাতিৰ আত্মসহায়ক গোটলৈ অনুদান আগবঢ়োৱা হয়। তদুপৰি আত্মসহায়ক গোটৰ 43 জন সদস্যকো আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনত 1,12,38,000 টকাৰ সাহায্য বিতৰণ কৰা হৈছে। অনুসূচিত জাতিৰ পৰিয়ালসমূহৰ আয় বৃদ্ধি, আত্মসহায়ক গোটসমূহক আৰ্থিকভাৱে সবল কৰা আৰু গ্ৰাম্য অৰ্থনীতিক গতিশীল কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰ জিলাত ৰেচম উৎপাদকসকলক আধুনিক প্ৰযুক্তিৰে বহনক্ষম উপাৰ্জন নিশ্চিত কৰাত সহায় কৰিবলৈ জিলাখনৰ আদাবাৰীৰ ৰেচম উদ্যানত মোৰ ৰেচম মোৰ অভিযান প্ৰযুক্তি হস্তান্তৰ অভিযানৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত বস্ত্ৰ মন্ত্ৰালয়ে BTC ৰেচম সঞ্চালকালয়ৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে। অনুষ্ঠানত BTC কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰয় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ৰেচম উৎপাদকসকলৰ সহায় হোৱাকৈ প্ৰযুক্তি ব্যৱহাৰৰ নতুন অভ্যাস গঢ়ি তোলাৰ বাবে অনুষ্ঠানত পৰামৰ্শ দিয়া হয়। এই পদক্ষেপে অঞ্চলটোত ৰেচম খণ্ডৰ উন্নয়ন আৰু আৰ্থসামাজিক বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন T2 টাৰ্মিনেলত পৰহিলৈ মাজনিশাৰ পৰা ইণ্ডিগৰ সকলো বিমানৰ পৰিচালনাৰ কাম কৰা হ'ব। বিমান বন্দৰ কৰ্তৃপক্ষই এই কথা ঘোষণা কৰি কয় যে এই নতুন ব্যৱস্থাই যাত্ৰীসকলক আধুনিক আৰু উচ্চমানৰ ভ্ৰমণৰ অভিজ্ঞতা দিব। এই নতুন টাৰ্মিনেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ কাৰ্যক্ষমতাও বৃদ্ধি হ'ব। ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে এই নতুন টাৰ্মিনেলটোৰ নিৰ্মাণত বাঁহ ব্যৱহাৰ কৰা হৈছে। নতুন টাৰ্মিনেলটোৰ আন্তঃগাঁথনি সম্পূৰ্ণ আধুনিক আৰু পৰিৱেশ অনুকূল বুলি প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক পৰহিৰ পৰা চেক ইন, নিৰাপত্তা পৰীক্ষা আৰু বৰ্ডিঙৰ বাবে পোনে পোনে নতুন টাৰ্মিনেলটোলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে।

0: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 স্কুল বেগৰ বোজা শিশুৰ সোণালী শৈশৱৰ হেঙাৰ বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংঘৰ সচিব ডঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 9435 4 আৰু 05233 আৰু 03612661876 এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। ডিব্ৰুগড় জিলাৰ মোহনবাৰী কামাখ্যাবাৰী চাহবাগিচা প্ৰাথমিক বিদ্যালয়ত লাহোৱাল খণ্ড জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত 37 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে দুটা শাখাত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বঁটা বিতৰণী আৰু মুকলি সভাত উপস্থিত থাকে। গোলাঘাট জিলাৰ বোকাখাট পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় 4,30,00,000 ব্যয় সাপেক্ষে এই বাহনসমূহ ক্ৰয় কৰা হৈছে। এই বাহনসমূহৰ ভিতৰত আৱৰ্জনা পৰিবহণৰ বাবে 2খন ডাম্পাৰ 3খন নলা পৰিষ্কাৰ কৰা বিশেষ বাহনকে ধৰি ধূলি আৰু গৰমৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে এখন বিশেষ বাহনো আছে।
1: ফ্ৰান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 আৰম্ভ হ'ব। বিশ্বকাপত 1934 চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল 1950 চনৰ প্ৰতিযোগিতাত এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতৰ ব্যক্তিগতভাৱে বিকশিত প্ৰথম ৰকেট বিক্ৰম 1ৰ পৰীক্ষা সফলভাৱে সম্পন্ন। কাজিৰঙাৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠকত অংশগ্ৰহণ। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা। শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। আৰু মিয়ামি ষ্টেডিয়ামত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি নিশা ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।
2: संध्यार आंचलिक बातरी आकाशवाणी के गुवाहाटी केंद्र से। चलिए अगले कार्यक्रम की ओर बढ़ते हैं। सुनते हैं दिमासा कार्यक्रम में लोकगीत निर्मला बथरी और उनके साथियों की आवाज़ में।